0: ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ ཚེ
1: Longo Dong Cha Ge, Siri Pigge, Yurim Chetu, Joa Mi, Sirup Ginin Ju Du Yula, Ninju Tida Tunbe, Terribuya, Mang Taji Tun Yu.